0: རེ དེ ཟེ ཟེ གེ ཐོན ཟེ དེ དེ ཐོན ཡོང དེ ཟེ གེ པེ ཁ ཡོ ཟེ གེ དེ ལ ཡོང ཁེ པ མང པོ ཡོ རེ དེ ཟེ ཟེ ཐོན ཟེ གེ པེ ཁ གེ དེ ལ ཁེ པ ཅན ད ཞོ རེ ཟེ ན
1: ཨོ དེ ནེ དེ ཨོ ཟེ གེ གེ པེ ཁ ཟེ ཇེ དེ ཚོ ཆ ཆ དེ དེ མེ ལ སོ སོ ལ ཡོང ངེ རེ མེ ལ སོ ལ ཡོང ངེ མེ ལ ཡོང ཏོ མ ཅི དེ ན ཟ མ དེ དེ ནེ ཡ རིན པོ དེ མེ ར དེ མེ ར པ ན ནེ དུ ཇ ས ཡེ ཇ ཤེ ཆོ ཇ ཤེ ཆོ ཇ དེ དེ ན ཅི རེ དེ ལ རེ tene nyepa tena china ta zama te yogi re tene zama te tene yona ta chise yona tese gale re tene te masa ni kire tese ma yona ta zama te soli ta yomu tomu re gale re tene sa do teni ne tene puka chen sa do teni tene yogi sa te sa niya no go dike sa puka chen tena tene sa gale re tene zama yomu re le re tene shaza se di sha to sha thong de do ta ta ni pa lon te ne jama te yo hi de ta zo chia sa den king me ju ne jama de zo cha de ta yo hi te re
0: zai yi bi ci yo mu yi huo zu la san tu mi ba pe ta tu ji chan da ma la yo ro li ji ye za sa ye dan ba ha chuo ne bu zu gu ji za sa de ta za ba la yu ji ko lu yi de na xian ni কোমবি হুনহে খলুকোতে লাপি তিনহে হেলেচে ছলাদে ভে জাশালে গুজবারি
1: কলেজ চাঞ্জু তম্বতি জাগতে খোতেজো খোতেজো তাতে তেনি খাতে তো খাতো তাতে তেনি জিসা কোঞ্চি তেনি লুনতো তেনি ছতো তেনি কালে কালে চেতনে জগরে তেনি নিমানোলে কোঞ্চি ও জে জেসে তাতে নেজলে গরে